পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ সংগীত শিল্পী পখিলা লেখথেপি আৰু যোগেশ দেউৰীক পদ্মশ্ৰী সন্মান প্ৰদান আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ

0: এতিয়া শুনক বিতং বাতৰি। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আসাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ। এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰ্পাছলৈকে যদি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে।
0: ডঃ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 পুঁজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে। এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। তেওঁ কয় যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষাৰ মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় শিক্ষাখণ্ডত প্ৰস্তাৱৰ অধীনত চৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰয়োজনীয় ন্যূনতম বিল্ট আপ এলেকা 1 বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে 3 বিঘা কৰা হৈছে। এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱাপানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্ৰশমন তথা দিব্যাংগসকলৰ বাবে অনুকূল ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6ৰ পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা পৰ্টেলত এই পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিস্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে। ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব।
1: আদ্যাশক্তি মা কামাখ্যাৰ সত্তৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলো, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ, পুৰণা মানুহ নহলে মাটি কিনা বেচা কৰিব নোৱাৰিব, সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনীকেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ।
0: গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টত পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। বৰ্তমানলৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা চলি আছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগরত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্সযোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মে'ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সোমবাৰৰ নিশা প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। এই দিনকেইটাত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
2: আদ্যাশক্তি মা কামাখ্যাৰ আৰাধনা বন্দনাৰে মুখৰ হৈ পৰিছে মা কামাখ্যা ধাম। অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লক্ষ লক্ষ ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ। যোৱা 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসীসকলে মা কামাখ্যাৰ গভীৰ সাধনাত ব্ৰতী হোৱা পৰিলক্ষিত হৈছে। সৰ্বত্ৰে বিৰাজ কৰা এক আধ্যাত্মিক পৰিৱেশৰ মাজতে লক্ষ লক্ষ ভক্তই মা কামাখ্যা মন্দিৰৰ দুৱাৰ খোলালৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰা পৰিলক্ষিত হৈছে। 26 জুনৰ দিনা পুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পিছত মন্দিৰৰ দুৱাৰ ভক্ত তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব। উল্লেখযোগ্য যে অম্বুবাচী মেলাত সমাগম হোৱা ভক্তসকলৰ সুবিধাৰ্থে অসম চৰকাৰৰ পৰ্যটন বিভাগ, কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
0: অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেখথেপি আৰু যোগেশ দেউৰীক কালি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ কৰ ভৱনত কালি PIB গুৱাহাটী আৰু SBIৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। PIBৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, IIBMৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা আৰু SBIৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটি সঞ্চালনা কৰে PTI গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে এটা স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাতৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডাঃ পেগুৱে প্ৰকাশ কৰে। বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ডাক্তৰ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতে জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা হেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সন্দৰ্ভত শিক্ষামন্ত্ৰীক অৱগত কৰায়। বৰপেটাৰোডত যোৱা নিশা উজনিমুৱা এখন মালবাহী

0: কথসমূহৰ চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই।
1: জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটী ভ্ৰমণ বাতিল, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নক আউটত আৰ্জেণ্টিনা, ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰী বহিৰাগত আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। চৰকাৰৰ পৰা বুজন পৰিমাণৰ ৰাজসাহায্য লাভ কৰিও থলুৱাক নিযুক্তি নিদিয়া এটা বাতৰি, ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰীয়ে বহিৰাগত শিৰোনামৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী গুৱাহাটীলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে নিয়মীয়া বাৰ্তাই ব্যাপক উৎসৱ প্ৰস্তুতিৰ মাজতে দিল্লীৰ পৰা আহিল সংবাদ, জাপানৰ প্ৰধানমন্ত্ৰী টাকাইছিৰ অসম ভ্ৰমণ বাতিল শিৰোনামেৰে প্ৰকাশ কৰিছে। নিজৰ কৃষিভূমিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ নালাগিব, জিলা আয়ুক্তৰ অনুমতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা বাতৰিটো দৈনিক জনভূমিকাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশ্বকাপত সৰ্বাধিক গ'লৰ অভিলেখ 39 বছৰীয়া মেছিৰ, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নক আউটত আৰ্জেণ্টিনা শীৰ্ষক এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপত গ'লৰ শিখৰত মেছি, পেনাল্টি নষ্ট কৰিও হ'ল সৰ্বোচ্চ গ'লদাতা শিৰোনামেৰে প্ৰকাশ কৰিছে। চহৰ নগৰত প্ৰাইভেট স্কুল ইউনিভাৰ্চিটি স্থাপনৰ বাবে বিশেষ সকাহ, ৰাজ্য চৰকাৰ শীৰ্ষক এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
0: ধন্যবাদ জুলি। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা কলম্বিয়া আৰু কংগোৰ মাজৰ গ্ৰুপ কেৰ এখন খেল বাতৰি যুগুতোৱাৰ পৰলৈ গ'ল শূন্য অৱস্থাত আছে। গুৱাডালাজাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখন ভাৰতীয় সময় অনুসৰি আজি পুৱা 7:30 বজাত আৰম্ভ হৈছে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰোৱেছিয়াৰ গ'লকিপাৰ ডমিনিক লিভাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰোৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। আনহাতে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্টুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। 41 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে 2টা গ'ল দি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। এই গ'ল দুটাৰ জৰিয়তে ৰোনাল্ডোৱে 6খন ভিন ভিন বিশ্বকাপ ফুটবলত গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে নতুন ইতিহাস গঢ়াৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু 10 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।

ভূমিস্খলন হয়। বিশেষকৈ অসম অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ ফলত 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত ব্যাধাগ্ৰস্ত হৈছে। তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে।

0: श्रोताओ, आप आनंद ले रहे थे जैमी लोकगीत का एबिया तरबे जैमी और उनके साथियों की आवाज में। यह आकाशवाणी का हाफलॉन्ग केंद्र है। आइए अभी सुनते हैं संध्या आंचलिक बातोरी आकाशवाणी के गुवाहाटी केंद्र से।
1: आकाशवाणी गुवाहाटी এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি, প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ, ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি, ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ, আৰু US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিষা জোলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ বিতং বাতৰিসমূহ হ'ল অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পান্যৰ জিলাৰ ইয়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি আকস্মিক বানৰ সৃষ্টি হয়। নিপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে বানৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰগতিত সোমাই অহা পানীয়ে কমেও 18টা আৱাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এই ঘটনাত এতিয়ালৈকে 7গৰাকী লোক সন্ধানহীন হৈ আছে। ইপিনে অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ ইয়াজালি অঞ্চলত 72.8

0: 8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কুতাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এইদৰে কয়।
1: এতিয়ালৈকে যিখিনি খবৰ পাইছো তেনেকুৱা ধৰণৰ বিপদৰ খবৰ পোৱা নাই আৰু ব্ৰহ্মপুত্ৰ যিহেতু নামি আছে সেইকাৰণে পানীখিনি ধুনীয়াকে বৈ গৈছেগে, কিন্তু তথাপিও বতৰৰ কথা কোনো ক'ব নোৱাৰে আৰু আমি হস্তম হৈ আছো ৰাইজসকলক যাতে আমি বিপদত নপৰাকে যাতে ৰক্ষা কৰিব পাৰো। ক্লাউড ব্ৰাছটো এনেকুৱা ধৰণৰ, এনেই বৰষুণৰ পানীটো বা আমাৰ যেতিয়া গেট খোলে আজিৰ দিনত আমি আগতীয়াকে গম পাওঁ। এতিয়া কেইদিনমানৰ আগতে কপিলিত খুলিছিলে, আমি আগতীয়াকে গম পালো। আমি ব্যৱস্থা লোৱাৰ কাৰণে আগতে কপিলি খোলাৰ লগে লগে যিটো ভয়ংকৰ এটা পৰিৱেশ হয় সেই পৰিৱেশটো নাই। ইয়াতো গেটৰ লৈ পেলাই এইবাৰ সমস্যা হোৱা নাই। আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি এইটো এটা এটমস্ফিয়াৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো এটা চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেছ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা সেই ব্যৱস্থাইদি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ ব্যৱস্থা।
0: ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বান প্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল সুতলৈ চাই জনসাধাৰণক বানত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়ত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 600188 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। অসম অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 315 ক নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভালেমান ঠাইত হোৱা ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে। তিৰাপৰ 2 স্থানত হোৱা ভূমিস্খলনৰ বাবে অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেওমালি আৰু খোনছাৰ মাজত পথ যোগাযোগ ব্যাহত হৈছে। জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ পথছোৱাৰে যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। বজালি জিলাৰ বনগাঁও অঞ্চলত আজি বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বান পৰিস্থিতিৰ বুজ লয়। কাল দিয়া নৈ বাঢ়নী পানীয়ে অঞ্চলটোৰ একাধিক স্থানত তীব্র ক্ষয় ক্ষতি সাধন কৰাৰ লগতে এটা মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে বনগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। স্থানীয় ৰাইজে বিধায়কগৰাকীক ভগ্ন মথাউৰি আৰু নৈৰ খহনীয়া অঞ্চলত অবৈধভাৱে বালি আৰু মাটি খনন কৰাৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিধায়ক ৰায়ে পৰিস্থিতিৰ বুজ লোৱাৰ অন্ত জলসম্পদ বিভাগৰ বিষয়াসকলক ভগ্ন মথাউৰি 3 দিনৰ ভিতৰত মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীয়ে স্পষ্টভাৱে কয় যে বান আৰু নৈৰ খহনীয়াৰ ফলত সাধাৰণ ৰাইজ যাতে অধিক কষ্টৰ সন্মুখীন নহয় তাৰ বাবে অতি ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব। স্থানীয় জনসাধাৰণে কালদিয়া আৰু পহুমৰা নদীত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ বালি আৰু মাটি খননক লৈ বিধায়কগৰাকীৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে কয় যে এই অবৈধ খননৰ ফলতেই নদীৰ স্বাভাৱিক গতিপথ ব্যাহত হৈছে। বিধায়ক ৰায়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিয়ে আৰু সংশ্লিষ্ট বিভাগসমূহক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনায়। একে সময়তে বন বিভাগৰ ভূমিকাক লৈও সৰব হৈ উঠে স্থানীয় বিধায়কগৰাকী। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰৰ শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দহলৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে এই ৰোগত 42 জন লোক আক্ৰান্ত হৈছে। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত 3 জন, বৰপেটা আৰু লখিমপুৰত 2 জনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত 1 জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত আক্ৰান্ত লোকৰ সংখ্যাও 519লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্ৰতিষেধক প্ৰদান, স্বাস্থ্যকৰ্মীৰ বাবে প্ৰশিক্ষণ আৰু জনসজাগতামূলক কাৰ্যসূচীৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 3 গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধমিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহতো গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে। ডেংগি ৰোগত আক্ৰান্ত হৈ মৰিগাঁৱৰ গছৰগুৰি নিবাসী এগৰাকী যুৱতীৰ কালি মৃত্যু হয়। আমাৰ মৰিগাঁও সংবাদদাতাই জনোৱা অনুসৰি প্ৰায় 15 দিন পূৰ্বে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পাছতে যুৱতীগৰাকী অসুস্থ হৈ পৰে। 5 জুনত যুৱতীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু 5 দিনা স্বাস্থ্য কিছু উন্নত হোৱাত ঘৰলৈ উভতি যায়। পুনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত যুৱতীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চিকিৎসাৰ সময়ত ডেংগি ৰোগ ধৰা পৰে আৰু কালি যুৱতীগৰাকীয়ে মৃত্যু খাপতি লয়। জিলাখনত ডেংগি আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে এইদৰে কয়।
3: জাপানীজ এনকেফেলাইটিছ আমাৰ ইয়াত অলৰেডি 5 গৰাকী জাপানীজ এনকেফেলাইটিছ আছিলে। অলৰেডি 4 গৰাকী আমাৰ 2 গৰাকী GNRCত আছে, GNRC এণ্ড GMCত আছে আৰু 1 গৰাকী আছে গুড হেল্থ হস্পিটেলত। বাকী যিটো 1 গৰাকী আছে সেইটো ৰিকভাৰী হৈছে আৰু 4 গৰাকী আমাৰ ভিলেজ হৈ আছে। ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ হলে আমাৰ প্ৰথম কথা হৈছে প্ৰিভেনশ্যনটোৱে মেইন কথা। আমি ধৰি লওক এই বস্তুটো আমাৰ নহওক, মই আপোনালোকে জানে যে জাপানীজ এনকেফেলাইটিছ বেমাৰটো কেনেকে বিয়পে। আমাৰ যিবিলাক ধৰি লওক পগলি বা ভেৰিয়া ক্ৰপ গাহৰি এই বস্তুবিলাকৰ যাতে সেইবিলাক
2: ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম্পিউটাৰ টেবলেট UPS আৰু IFBSকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্ৰ শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। মিছন সঞ্চালক ডঃ ওম প্ৰকাশৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাযোগে জিলা মিছন সমন্বয়ক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শককে ধৰি জিলা কৰ্তৃপক্ষসমূহক এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। অধিসূচনাখনত লগতে চকীদাৰ থকা স্বত্তেও সংঘটিত চুৰিৰ ঘটনাৰ পৰা গুৰুতৰ সুৰক্ষা গাফিলতিৰ কথা স্পষ্ট হৈছে আৰু ইয়াৰ ফলত বাৰে বাৰে শৈক্ষিক সম্পদৰ লোকচান হোৱা বুলি উল্লেখ কৰা হৈছে। নতুন নিৰ্দেশনাৰ অধীনত বিদ্যালয়সমূহক চকীদাৰসকলক বাধ্যতামূলকভাৱে নৈশ কৰ্তব্যত নিয়োজিত কৰিবলৈ আৰু কৰ্তব্যৰ সময়ত হোৱা চুৰিৰ ঘটনাৰ বাবে তেওঁলোকক জবাবদিহি কৰিবলৈ কোৱা হৈছে। বিদ্যালয়সমূহক লগতে চুৰিৰ ঘটনাৰ বিষয়ে ততালিকে স্থানীয় থানাত অৱগত কৰিবলৈ কোৱা হৈছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি আমট্ৰনৰ প্ৰতিনিধি আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় আৰু সুচল কৰাৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাত স্বচ্ছতা বৃদ্ধি, পৰিচালনগত আসোৱা দূৰীকৰণ আৰু দক্ষ ৰাজহ প্ৰশাসনৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিভিন্ন পদক্ষেপৰ অন্বেষণ কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় বন সেৱাৰ বিষয়া সংস্থাৰ এটা দলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মন্ত্ৰীগৰাকীয়ে সেৱা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে বহনক্ষম ব্যৱস্থাপনা আৰু সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে ৰাজ্যৰ বনভূমি তথা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিষয় লৈ মত বিনিময় কৰে। চৰাইদেউ জিলা প্ৰশাসনে সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিয়ে অসমমালা আঁচনিৰ তৃতীয় পৰ্যায়ত ভোজো ৰেলৱে ক্ৰছিঙৰ পৰা জাজৰী পাছাদিলৈকে পথছোৱাৰ উন্নীতকৰণৰ উদ্দেশ্যে মাহমৰা ৰাজচক্ৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ভূমি ক্ৰয়ৰ জৰিয়তে অধিগ্ৰহণৰ সিদ্ধান্ত লৈছে। ভূমি অধিগ্ৰহণ কৰিবলগীয়া গাঁওসমূহৰ ভিতৰত কাকতিবাৰী গ্ৰান্ত, জাপিধৰা, লিকচন, দিচাংকো খাবি, বুঢ়াগোহাঁইবাৰী, গৰ্কক অন্যতম। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতিৰ পৰা।
0: সমগ্ৰ শিক্ষা অসমে খ্ৰীষ্টান শিক্ষানুষ্ঠানসমূহ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এই দিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ বাবে পত্ৰখনত উল্লেখ কৰা হৈছে। ইউনিচেফ ইণ্ডিয়া আৰু ইউনিচেফ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ শিশু সুৰক্ষা বিশেষজ্ঞসকলক লৈ গঠিত এটা প্ৰতিনিধি দলে আজি নগাঁও জিলাত শিশু কল্যাণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কৰ্মৰত মুখ্য অংশীদাৰসকলৰ সৈতে আলোচনাত মিলিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ইউনিচেফ ইণ্ডিয়াৰ শিশু সুৰক্ষা শাখাৰ মুখ্য বিষয়া মিলন কিদানে, প্ৰতিনিধি দলৰ শিশু সুৰক্ষা বিশেষজ্ঞ লক্ষ্মীনাৰায়ণ নন্দকে ধৰি আন কেইবাগৰাকী শিশু সুৰক্ষা বিশেষজ্ঞ উপস্থিত থাকে। কালত প্ৰতিনিধি দলটোৱে নগাঁও জিলাৰ সামগ্ৰিক শিশু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা, বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় উন্নীত কৰা, শিশুৰ নিৰাপত্তা, যত্ন তথা সৰ্বাংগীন কল্যাণ সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। US অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিষা জল্লী আৰু গায়ত্ৰী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডত স্পেইনৰ পাউলা লোপেজ আৰু লুচিয়া ৰড্ৰিছক 21-12, 14-21 আৰু 21-13 গেমত পৰাস্ত কৰে। ত্ৰিষা আৰু গায়ত্ৰীয়ে পৰৱৰ্তী ৰাউণ্ডত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চৰাইদেউ জিলাৰ এঙেৰা কোঁৱৰ গাঁও নিবাসী স্বাধীনতা সংগ্ৰামী কালীনাথ কোঁৱৰৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ। কোঁৱৰৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়া, অসম ৰাজ্যিক স্বাধীনতা সংগ্ৰামী সন্থাৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে তেওঁৰ মৃত্যুত শ্ৰদ্ধা নিবেদন কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ। আৰু US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিষা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত।